0: हेलो फरमाइश।
1: हेलो फरमाइश
0: जी, नमस्कार। हेलो फरमाइश, ईटानगर।
1: नमस्कार नमस्कार सर, मैं अमल बसुमतारी बात कर रहा हूँ, रंगापारा सोनितपुर असम से।
0: जी अमल जी, हम आपका फिर से बहुत बहुत स्वागत करते हैं। कहिए, कैसे हो आप?
1: सुनाए खबर।
0: मैं बहुत ভাল, আপুনি কেনেকুৱা? আপোনাৰ খবৰ শুনাও।
1: ময়ো ভাল ভাল, এই বাগানত কাম কৰি আছো। তাৰপিছত এতিয়া আমাৰ পাত চিঙা সকলে মানে চাহ খাব বিচাৰিছো মানে।
0: আচ্ছা আচ্ছা আচ্ছা, অকণমান সময় পাইছে আপুনি কল কৰিব কাৰণে।
1: হয় হয় হয়,
0: অ'কে, বহুত বহুত ধন্যবাদ।
1: বৰষুণ দিছে নেকি ইফালে?
0: হয় হয়, আমাৰ ইয়াত বৰষুণ দি আছে, ৰাতিভৰ বৰষুণ দিছে।
1: বৰষুণ দিছিলে, বৰ্তমান এইটো সময়ত দিয়া নাই।
0: আচ্ছা, অ'কে অ'কে অ'কে।
1: আপুনি যে ইমান ভালকে অসমীয়া কথা পাতিব পাৰে এইটো শুনি পেলাই বহুত ভাল লাগিল।
0: জানো আৰু, অসমীয়া বহুত লগৰী আছে যে মোৰ। হয় হয়
1: আৰু
0: কোন কোন আছে এতিয়া আপোনাৰ লগত?
1: মোৰ লগত আছে, মোৰ বৌ আছে, শাহুমা আছে, আৰু দাদাৰ ছোৱালী দুজন আছে।
0: আচ্ছা,
1: এইকেইটাও ভাত পাত চিঙি আছে।
0: অ'কে, তেতিয়াহ'লে কওক আৰু আজি কোনটো
1: ফিল্ম? ঘৰত কোন কোন আছে স্যার?
0: মোৰ ঘৰত কেলে নাই আৰে, মই আছো, মোৰ মিছেছ আছে আৰু এটা ল'ৰা এটা ছোৱালী, আমি চাৰিজন আছো।
1: ঠিক আছে, আপুনিতো ৰেডিঅ'ত কাম কৰা কিমান বছৰ মান হ'ল? আপোনাকতো আগৰ দিনৰ পৰাই শুনি আহিছো।
0: হয় হয় হয়, এইটো আগষ্ট 30 মোৰ 30 বছৰ হৈ যাব ৰেডিঅ'তে কাম কৰা।
1: মইতো 2003 পৰাই শুনি অহা ইটানগৰ কেন্দ্ৰ।
0: আচ্ছা, আৰে বাহ। আৰু কি কি প্ৰগ্ৰাম শুনে আপুনি? অকলে গানৰ প্ৰগ্ৰাম শুনে নে বেলেগ প্ৰগ্ৰামো শুনে?
1: কিছুমান কৰোণা কালত কিবা, মই আজিকালিতো কিবা হৈ গ'ল, মোৰ ৰেডিঅ'খন বেয়া হৈ আছে, তাৰ কাৰণে মিডিয়ামৰ প্ৰচাৰিত হোৱা অনুষ্ঠানবিলাক বেছিকৈ শুনা নাপাওঁ।
0: কৰোণা
1: সময়ত যিটো প্ৰচাৰিত হৈ থাকে, গুড মৰ্ণিং ইটানগৰ কিবা কিবি, মৰ্ণিং এণ্টাৰটেইনমেণ্ট, সেইবিলাক শুনো।
0: আৰু
1: ফিল্মী গপচপ আৰু এইবিলাক ৰেডিঅ' অন ডিমাণ্ডতো সদায় মেছেজ কৰি থাকো।
0: বহুতখিনি প্ৰগ্ৰাম শুনি দেখোন আপুনি, ভাল লাগিছে দেই।
1: আৰু ফিল্মী লেহৰতো কেতিয়াবা কেতিয়াবা এছ এম এছ দিওঁ আৰু গান শুনো, যে সুৰ সংগম কিবা কিবি বিলাক বহুত ভাল লাগে। আৰু নাই, মোৰ সবচে বেষ্ট প্ৰগ্ৰামটো হ'ল হিট অফ 90s।
0: ওকে ওকে,
1: ভাল লাগে আর 90s গান শুনি বেশি ভাল লাগে।
0: সঁচা কথা, সঁচা কথা।
1: হয়েছে কুমার সানু, অলকা ইয়াগনি, অদিত নারায়ণ, এইকেইটাই আর।
0: আচ্ছা, বাহ, বহুত খিনি জানকারি দিছে আপনি, বড় ভাল লাগিছে। এতিয়া রিকুয়েস্ট তো আপনি হিন্দিত করক আগো।
1: হয় হয়।
0: তো কোন সা ফিল্ম কা গীত আপকো শোনায় অমল জি?
1: আজ তো মেরা পছন্দ কা গানা হোগা দিল পর দেশি হো গয়া, ইয়ে বালা গানা হ্যায় উসকো সুনেগা।
0: ওকে জি জি, জরুর শুনায়েঙ্গে।
1: আর মে ইস গানে কো ডেডিকেট করনা চাহতা হু মেরে দোস্ত হ্যায় ভাই কোন মুন্ডা, বিমল বসুমতারী
0: জি,
1: রমেশ পাত্র, যোগেন্দ্র রংপি, প্রেমজিৎ চক্রবর্তী, অনুপ কুমার পতাচার্যা, আর চুটাপা ভাবি, আর যোগেশ, আর লকেন্দ্র বর্মা, চুনিল ঝা, প্রেম সিং সসোদিয়া, কেশরী সিং রাজপুত, আর মঙ্গলাল চান্ডেল, গৌতম রায় বলে, আর বহুত ছাত্রীও কে লিয়ে ডেডিকেট রহুঙ্গা, আর আপকো ভি ডেডিকেট রহুঙ্গা, আর নুরি ম্যাম কো ভি ডেডিকেট রহেগা।
0: ওকে, মুঝে আর নুরি ম্যাম কো ডেডিকেট করনে কে লিয়ে বহুত বহুত ধন্যবাদ। তো অমল জি, কল করনে কে লিয়ে বহুত বহুত ধন্যবাদ। সুনতে হ্যায় আপকে পছন্দ কা গানা।

0: हेलो फरमाइश
1: हेलो हेलो जी, नमस्ते
0: जी। नमस्ते। हेलो फरमाइश, कार्यक्रम में आपका स्वागत है
1: जी।
0: जी।
1: मैं
0: हाँ
1: बेचैनी बागान गुलाहट असम से रमेश पात्र बात कर रहा हूँ।
0: ओ रमेश जी, कॉल करने के
1: हाय
0: लिए बहुत
1: हाय
0: बहुत
1: हाय
0: शुक्रिया।
1: हाय,
0: कैनो को
1: हाँ
0: आसे अपनी?
1: भले अपना भाल नहीं।
0: হয় হয় ময়ো খুব ভাল। আৰু তাত কি বৰষুণ
1: মটৰ
0: পৰিছে?
1: মটৰ কেনেকুৱা এইফালে?
0: তো ইয়া আমাৰ ইয়াততো বৰষুণ পৰি আছে।
1: আমাৰ ইয়াতো বৰষুণ ৰ'দ মানে
0: আচ্ছা,
1: শান্তি নাই আৰু।
0: হয় হয় হয় হয় বৰষুণ হলে বেছি বৰষুণ আৰু ৰ'দ হলে পাই নাই। অ'কে, হয় হয় হয়। এতিয়া ক'ৰ পৰা কৈ আছে আপুনি? ঘৰৰ পৰা নাই, বাহিৰত আছে?
1: ঘৰৰ পৰাই কৈ আছো।
0: আচ্ছা আচ্ছা, আৰু কোন কোন আছে আপোনাৰ ঘৰত?
1: ঘৰত মোৰ মানুহজনী আছে, কাম লগাই আছে ভিতৰত।
0: আচ্ছা, অ'কে।
1: তাৰপিছত আৰু আজি একো বন্ধ, স্কুল বন্ধ, ল'ৰা ছোৱালীবোৰ প্ৰায় পাছফালে আছে
0: অ'কে অ'কে অ'কে, হয় হয় হয়
1: কামে
0: হয়।
1: কামে।
0: আচ্ছা আচ্ছা আচ্ছা, হয় হয়, ভালে ভালে থাকক। আৰু কওক,
1: হয়,
0: আজি কোন ফিল্মৰ গানা আপোনাক শুনাম?
1: কুলি নম্বৰ ওৱান
0: কুলি নম্বৰ ওৱান
1: গানটো হ'ব
0: গানটো,
1: জব দিল না লাগে দিলদাৰ।
0: অ'কে। আৰু কাক ডেডিকেট কৰিব আপুনি এইটো গানটো?
1: ডেডিকেট মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ,
0: অ'কে, নমস্কাৰ ক'ব আমাৰ ফালে পৰা।
1: নিশ্চয়।
0: হয় হয়।
1: তাৰপিছত থাকিব ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, যোগেন্দ্ৰ ৰংপি, যোগেন্দ্ৰ ৰংপিৰ পিছত আৰু শুনি থকা সকলোকে ডেডিকেট কৰিলো।
0: ওকে, আপনি সকলকে
1: আৰু
0: ডেডিকেট।
1: আপোনাকো
0: ওকে, থ্যাংক ইউ, মুঝে ভি ডেডিকেট করনে লিয়ে বহুত বহুত ধন্যবাদ। তো রমেশ জি,
1: ধন্যবাদ।
0: শুনতে হ্যায় আপকে পছন্দ কা গানা।
1: আচ্ছা।